0: 당당 지주 위주기 체제 외세 되고 통지도 리네 태네 쉬나 예커 링피 예캄 시베 베든 그 되바 마세 땡친 제바다 토비 중제 럭드 켄도 남게 거나 땡친 사지 도지기 제송 정아 체링기 가면 되지 세나다
1: 감사
2: 응 감사
1: 잘 가시나
2: 아 정아 체
1: ຈັງມາຊິເລອັນແຕງແຊລະກັນແມ່ນອ່າແຕງແຕງຊານະເລຊານດາສູຈີແຕງດາຈິກິເຕນະກົມພາກາກິເຕນະເຣີຈາດໍຄິຕຸເຣຍຈໍມານະກະຊິເລແຕງຍິນໂຕຍິຂະຊານລໍລະແຕນະທຸຊຸວີອ່າຕຸລະເວເຕຕາຈານະດີຍັນຕຸຣຸຍອ່າຊິເລຊິແຕງຍິຊິນໍບຣໍຍະໂຕຍິຊຸລະຍະໂຕຍິຕາຊົງລໍຕິຊິນະຊິເລຊິອັນຈິກິແຕງແຕງຊິນຊູບຣໍທີ່ຈິກຕັນຈິມຈີຍິນແນງດາລັບຊີຍິນແນງດາ
2: ཁྱི དང ར སླ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ ར སྲ shatung oke tu tu tung tung nong ni zha taba de du ru reo re jene de ni ni we goji ne de tsenga tse goji na de nangka la za po re timba o re zile ma to ba ke de nangka la jeme o le ma sa chai ke shi ho de ma zha o le shi de ma re de de ha de tung go kong ta ta ke tung kor jap jo de da ye ke tsim za tsin tu ke jap jo wi tsai no yo ta na la de ne nangka la de ne ta nam ra pa jo le zong de jan ja sa pe jen da de po ni ke pa la jong ta ni re tong de nya na zha ti koka ya mo rana ti nyama che ki no kora ja ta pa tur chang or che ne
1: ha
2: jen tur shi ni ne be go jen te te tarang ga ge mo mo su tan che ki cho an no na ngum ma go jen ro chu nyom ma o te la so te na ma so no be go de cham pa cha chi shu je in sa re ti xin ne de xin ne zai ri pe te cham pa te ni ma zai la du san la cham pa sa ji ma to pa te ji me ke cha zo ge re cha tang zhe ji song le ten da ye ge ti kun kun ten da ye ge sa ji
1: no
2: o te sa ji me pa
1: zo de cham pa ju go de
2: ओ छोटे टोशी सांबारे ते रे ओ देते लते रे टोंगो वने तें दा जे के ते रों जो जो तो चल दे ते जु जु पे गोय वि छै नो गो तें ते म म म सो के छवा दे या जी आ तारा छे मो छो दे तारा शा रे मो रे छे रे ते कार न्यो गो न रों पे सा ओ न ते ने न्यो तोम रा सा तोम रा आ तारा सके तु छ छ दे तेल तारा ता मों छो मों छे सा लो छे गेंडे तां जे रे मा तो पा के लो छु बा ता जे के ते ने चंबा ला सुबा आ ते चंबा सा छे ते तो आ जे ओ ता तो आ बुर दा जो गो ले तु छ से तर
1: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ
2: lenje ratsai se mesa te meli ake je che dure re osare de ja de ron lo ran ron ko ta na tara tin chen ke de ni nim zo kong ka chyo ta na la te ri cha to gre o le hon ke te ja na che bo ko ga le te ne no ta na lo khon pa ne chung chung no le zen do sa la de khon ne chung chung no mo mo zo tan chen la te ni zi pa ke khon a zi sun le te ta te ne ngoma ko khon pa za ma wi ma a to bo me pa de la te ne no la si ja me pa te ne ka kong te dre na te ka kong te la han nam zo te ne mon de